লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচলৰ সম্ভাৱনা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদ আলোচনা, কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত

0: আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা, সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চীন ভ্ৰমণ আৰু মোহন বাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি ইষ্ট বেংগল এফচিৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰেই বাণিজ্যিক বাহন চলাচল হ'ব বুলি দুয়োখন ৰাজ্যৰ চৰকাৰে আশা প্ৰকাশ কৰিছে। অসম চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে যোৰাবাটলৈ গৈ তেওঁ পৰিস্থিতিৰ বুজ লৈছে আৰু সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ উঠিব।
1: মই নিজে যোৰাবাটলৈ গৈ প্ৰতিবাদকাৰীসকলৰ লগত, সংগঠনৰ নেতৃত্বৰ লগত মত বিনিময় কৰিছিলোঁ। যোৱা দিনবিলাকত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাকৰ কথাও কৈছে আৰু ভৱিষ্যতে কি কৰিব লাগিব সেই বিষয়েও তেওঁলোকে মতামত দিছিল। তথাপি আমি পুনৰ আলোচনা কৰিলোঁ, ইতিমধ্যে আমি কথা বতৰা পাতিছোৱেই আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল, কৈছে যে আলোচনা চলি আছে, হৈ যাব, আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম, ইন প্ৰিন্সিপলটো কোনো আপত্তি নাই।
0: ইপিনে মেঘালয়ৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনে সাময়িকভাৱে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালক সন্থাই কোনো বাধা নিদিয়ে বুলিও প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ত দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালক সন্থাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। কালি মেঘালয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পাছত টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহ্বান জনায়।
2: The decision that came out from the meeting is that we will be having two states meeting, that is between the two state government and along with the association representing from Assam and Meghalaya, where we will settle up all this matter. It's about we have to respect each other. See, we both need each other, as what Assam is also saying, as well as Meghalaya. What had happened in Meghalaya in few days on the 19th of August, it's not that it's being done purposely by the organization, the Khasi Students Union. There are miscreants. The KSU itself, themselves has clarified about this issue. And so please believe to it, because the people of Meghalaya is not so rude, and we also God-fearing people. We would like to also request the Assam counterpart to at least, we will be discussing at length, so at least to come up with, you know, with their issues and agendas, why all these issues have wrapped up. So we will discuss on the 10th of September.
0: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই প্ৰক্ৰিয়া সফল কৰি তোলাত অংশ লোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায়। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত চোকা দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে এই বিষয়টো সন্দৰ্ভত শনিবাৰেও মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধৰাত অনুষ্ঠিত বৈঠকত 14টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত স্বাভাৱিক হোৱা নাছিল। অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ কালি বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে পৰামৰ্শ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে। এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। জনসাধাৰণক পুনৰ স্বাভাৱিক জীৱন যাপনৰ দিশে ঘূৰাই বাবে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সমৰ্থন আগবঢ়োৱাৰ নিশ্চয়তা ইতিপূৰ্বে প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী শ্ৰীশ্বাহক তেওঁৰ সমৰ্থন আৰু আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কালি BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানতো অংশ লয়। তেওঁ লগতে এই প্ৰতিযোগিতাৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে। এই সন্দৰ্ভত ডঃ শৰ্মাই কয় যে 17 বছৰৰ অন্তত ভাৰতত অনুষ্ঠিত এই চেম্পিয়নশ্বিপে দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। দিনৰ 10:30 বজাত আৰম্ভ হ'বলগীয়া কৰ্মশালাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰগতি

0: কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250 গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
1: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰত মে এক সংস্কাৰ লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হে কলা সংস্কৃতি কি দ্বাৰা নৃত্য গীত কি দ্বাৰা ইসকে বজহ সে আজ হম 21ই সাদী মে দুনিয়া মে আপনা মর্যাদাপূর্বক পরিচয় বনানে মে হম সফল হুই হে অর হামারি যাত্রা 21ই সাদী মে বিশ্ব কে সবসে এক শক্তিশালী রাষ্ট্র কে হিসাব সে পহচান বনানে কে সিলসিলে মে জো ভি এক ভারত শ্রেষ্ঠ ভারত মন্ত্র লেকর হম একত্রিত হুই হে আগে কদম রক্ষা হে তো মুঝে লাগতা হে কি এই ভাবনা শক্তি কো অধিক মজবুত বনানে কে লিয়ে হমে এসা হি কলা কা হমে সহারা লেনা হোগা।
0: শ্ৰীসোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যক চহকী কৰাৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশে বৰ্তমান এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আজি চীনলৈ যাব। চীনত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত অংশ লোৱাৰ কথা। দেশখনৰ সৈতে থকা 3488 কিলোমিটাৰ সীমান্তক লৈ চলি থকা বিবাদ সন্দৰ্ভত এয়া হ'ব 25 সংখ্যক বৈঠক। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ সৈতে থকা সীমান্ত অঞ্চলৰ কোনো কোনো অংশক লৈ দেশখনৰ সৈতে বিবাদ চলি আহিছে। অৱশ্যে ভাৰতে ইতিপূৰ্বে ইয়াকে লৈ স্থিতি স্পষ্ট কৰিছে আৰু কোনো কাৰণতে দেশখনৰ ভূখণ্ড এৰি দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে। ইপিনে অহা মাহত দিল্লীত হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলন উপলক্ষে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ চীন ভ্ৰমণে বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ আগেয়ে শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন আলোচনা চক্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত চীনৰ সম্পৰ্কক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তেওঁ সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাৱস্থা বৰ্তাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যত বিগত সময়ছোৱাত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজত অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিছে। অসম আৰক্ষীৰ নিৰন্তৰ প্ৰচেষ্টাত এজাহাৰৰ পৰা অভিযোগনামালৈ আৰু অভিযোগনামাৰ পৰা ন্যায় প্ৰদানলৈ সমগ্ৰ ব্যৱস্থাটো অধিক শক্তিশালী আৰু ক্ষিপ্ৰ হৈ উঠিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তথ্যসহ এই কথা প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ তথ্য অনুসৰি 2021 চনৰ তুলনাত বৰ্তমান ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস পাইছে। একেদৰে এই সময়ছোৱাত গোচৰ নিষ্পত্তি খৰতকীয়া হোৱাৰ ফলত তদন্তৰ হেঁচাও হ্ৰাস পাইছে। 2021 চনত পঞ্জীয়ন হোৱা 1,33,239 গোচৰৰ বিপৰীতে চলিত বছৰ জুলাইলৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা হৈছে 25,014। ইপিনে 2022 চনত অভিযোগনামা দাখিলৰ হাৰ 34.3% হোৱাৰ বিপৰীতে চলিত বছৰ জুলাই পৰ্যন্ত এই হাৰ 86.65% বৃদ্ধি পাইছে বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীৰ জিলা অপৰাধ গোট আৰু ধুবুৰী থানা আৰক্ষীয়ে নিউঘাটৰ মাদ্ৰাছা চুকত যোৱা নিশা অভিযান চলাই এখন দুচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন লোকক আটক কৰে। সৰবৰাহকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ দলে জাগ্ৰাৰপাৰ অঞ্চলৰ এখন ফাৰ্মাচীত অভিযান চলাই 1,500ৰো অধিক নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে লগতে ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীকো আটক কৰিছে। ইপিনে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই জকাই অঞ্চলৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰে। অভিযানকালত লোকজনৰ পৰা 1,00,000 টকাৰো অধিক নগদ ধন জব্দ কৰা হয়। ভূমি সম্পৰ্কীয় জটিলতাৰ ফলত কৃষকসকলে নিজৰ পঞ্জীয়ন পৰিচয় পত্ৰ লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ বাবে দৰং জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাখনৰ 4টা ৰাজহচক্ৰ এলেকাত কৃষি ৰাজহ আদালতৰ আয়োজন কৰা হৈছে। প্ৰথম পৰ্যায়ত আজি মঙলদৈ ৰাজহচক্ৰৰ কৃষকসকলৰ বাবে নগৰবাহী

0: গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদ আৰু চিপাঝাৰ ৰাজচক্ৰৰ বাবে সাতখলি গাঁৱৰ দিগ্বিজয় সংঘত ৰাজ আদালত অনুষ্ঠিত হ'ব। একেদৰে দলগাঁও আৰু পাথৰীঘাট ৰাজচক্ৰৰ বাবে চক্ৰাৱস্তী গাঁও পঞ্চায়ত আৰু দেওমৰণীয়া গাঁও পঞ্চায়ত ৰাজ আদালতৰ আয়োজন কৰা হৈছে। অহা 31 আগষ্টত ৰাজ আদালতৰ দ্বিতীয় তথা অন্তিম পৰ্যায় অনুষ্ঠিত হ'ব। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ইষ্ট বেংগল এফচিয়ে মোহন বাগান ছুপাৰ জায়েণ্টক 4-1 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে দুৰাণ কাপত 17 বাৰ খিতাপ দখলৰ অভিলেখেৰে মোহন বাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। ইষ্ট বেংগলৰ এডমাণ্ড লালৰিকিণ্ডাই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিক অৰ্জনেৰে দলটোক জয়ৰ দিশে লৈ যায়। ইয়াৰ পূৰ্বে বিপিন সিং থৌনাংজামে খেলখনৰ 10 মিনিটত প্ৰথমটো গল দিয়ে। ইয়াৰ বিপৰীতে মোহন বাগানৰ হৈ মনবীৰ সিঙে 33 মিনিট
1: অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰেই বাণিজ্যিক বাহন চলাচল হ'ব বুলি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম, উপ মুখ্যমন্ত্ৰীৰে আলোচনা, খাচী সংগঠনৰ পথ অৱৰোধ প্ৰত্যাহাৰ। দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম, মেঘালয় আছাম প্লেন মিট অন ট্ৰান্সপৰ্ট ইছ্যু। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম, আছাম মেঘালয় মেক এফৰ্টছ টু ৰিজল্ভ ইম্পাছ। শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ সন্দৰ্ভত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক পুনৰ গঠন সম্পৰ্কে বিশদ আলোচনাৰ বাবে কালি নাজিৰাত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিত স্থান দিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে অসমৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি দেশত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মাত্ৰ 8.25% নিজৰ যোগ্যতাৰ সৈতে সামঞ্জস্য থকা পদত সংস্থাপন পাবলৈ সমৰ্থ হোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ অভিলাষী আছাম ছেট প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে অচিৰেই মহাকাশলৈ অসমৰ কৃত্ৰিম উপগ্ৰহ ঘোষণা মুখ্যমন্ত্ৰীৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। খাদ্যত ক্ষতিকাৰক কেমিকেল থকাৰ অভিযোগত কেইবাটাও বহুজাতিক সংস্থালৈ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অব ইণ্ডিয়াই জাননী প্ৰেৰণ কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সঞ্জীৱনী। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কালি প্ৰথম দিনৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 300 ৰাণৰ পৰা ভাৰতে আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দিনান্তত ধ্ৰুৱ জুৰেল আৰু সৰাণ জৈন অপৰাজিত হৈ থাকে। দেৱদত্ত পাডিকলে 117 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক শুভমন গিলেও অৰ্ধশতক অৰ্জন কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচলৰ সম্ভাৱনা। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদ আলোচনা। কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা। সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চীন ভ্ৰমণ আৰু মোহন বাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি ইষ্ট বেংগল এফচিৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষতিৰ পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আদিনটো হিন্দী লামাৰ আৰ্জনালুনে যে মেক আং ডেঙলং লুন আৰ জৈক লুনাং কে চেংচি সাজন কাঘাৰ পলাপাং চলাম মাৰ্জন আলং কুমাৰচানু লাপেন সাধানা সৰগাম আতুম খিলুন আলুনালাম থে সাৱন আয়া লাপেলাবং চলুন কাবন্দা কে নাদিম লাপেন শ্ৰাৱণ টংটে আৰ জৈক লুনাং লাবং চলুন।

প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয় জানি লওক, সতৰ্ক হৈ ৰওক।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ কৃষি আৰু আনুষাংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। অসম আৰু মেঘালয়ৰ মাজত আজি বাহনৰ চলাচল স্বাভাৱিক হৈছে। এতিয়াৰ পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালক সন্থাই কোনো বাধা নিদিয়ে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায়ৰ প্ৰসাৰ কৰিবলৈ আৰু সুজুকীৰ দৰে সফলতাৰ কাহিনী সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আজি চীনলৈ যাব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শন কৰাৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। বাল্য বিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ আজি মানকেশ্বৰৰ কানাইমাৰাত আচৰ উদ্যোগত এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। ধেমাজি জিলাৰ চিলাপথাৰত অহা 25 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মিচিং সাহিত্য সভাৰ 25 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতে আজি বাতৰি যুগুতোৱাৰ পৰলৈকে 8টা উইকেটৰ বিনিময়ত 475 ৰান সংগ্ৰহ কৰি খেলি আছে। এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: কুপিনে আমেক জাং মাই আসন চে থেক লংলো মেহাই বাইদো কুপিমা কি পু বুঝি লো মা বুঝি জে মা ফু এর বাং পুথত আলাং ফান হিজুক তত তত আতেং সি পিরথে বান্ধু দেত লো আলাং কে হাকিম পি কো পিনে গানিং জে আনিং আবে দেত সি হা হা লা পুসন সি থাক নুন থেক চর লো লাবাং সো ফি আতুমি দিক নে তুম আলাং তুমা স্কুল দাম লা হাদাক্তা পুথত লাসু ও সো সি হাজাত আলাম তা নাঙ্গে থাক নুন থে নেতা লু সি গে থানে মাতে উসু মার্চি নি লাসু ও উসু আফান লু পচার লি বেক নাঙ্গি মুয়াফি নাং তুমা খেই লাপে নাংলি ফান আলে দু পিকজি ননকে সুংক্রুং পুসিতা নাংলি পচার লি আবাং পে উলংরি হাকিম পি পুথুলিল নিলি তুমকে বই দেট লাপে নিস্কুরতা হেলুবিং এ মাসি কো পি লো নে গেছে প্লাংজি চিনি নে দেল আমেন হলে চে টক থেক আন্তা চকলো বাইদু আমেন গেছে টক থেক চট আনাত গালি লাফানকে পে থেক বেক নাঙালা লাসন আনিং কেরিয়া উসু পেনাং পিনুং লংলে নাংকে নাংকু পাইল আর নাম নাং কি পি আমি নিগল আর নিশি নিতুম হেম পন দে উসু পু ফান্থা পেনাং আন থান লাং হেম নাংচে থান থে মা নাংচে থান লো বাইদো নাংচে থান লো হাদাক সি আন কি চু পুতা নাং থান পড়হে নাং আলাং তাং হু পুতা নাং থান মু লাদাক উন দেট লোতে কহাতি নাংলি তুমসি পচারলি জি পুতা নাং থান আমি থাং কাছে মাথাকে চকলিম আহমলাম পেন বাসা থাকদুনলু লাসু আফু এর বাংগে আহিন গা প্রেক লাং পেন ইংনেক পিহিং পেহাং থেকলং পেন বাসা নিংসু দুংল হেনু লাসু পরগ্য নাংকে হাং জিগে মেহাই কিচু জিগে জারং আকো উইগে জয় রং ওয়াং পো হর অক চুকাং আল্লাং মুথে বাসা ফানকে হর কে এরে বং কে কাইতাবান পি দেই আহু দাদাক লঙ্কা মাফান্তা কিতাব বুহি নাম পি পি সীতা হেনোলা নন্দা বাংকে থেক থম কেপ হাকিম পিয়ে বাংকে আর্জু থে আলাংকে আর্জু থেক থে নং ইং নেক চয় পাকসি নং নেক চয় থুলা আমি থাং লাম তা যে ঠিক ঠিক দেট মিনিলি লসোনা মেগে চোখ দে লঙ্ক নংলি নন নিকান ফ্লি বা নিকান ভোপচারলি ইং মেট্রিক থুকে ফার্স্ট ডিভিশন লং বেগি নন পেন্টা সায়েন্স ঠেক পিক ম্যাথমেটিক্স ঠেক পিক নন পেন্টা পৃথে বংলং দীর পু সায়েন্স আতে চকলিম থান থে মেট্রিক পাস দেট লোতে নিতুম লাঙ্গি মানেসি ডাক্তর ইঞ্জিনিয়ার নং পমানজি লাসো উসু নাংলি নিং চি বিটু নাংলি তুম আহেম তা নেলি তুম বাঙ্গি লাসো আল হুদলে চিঙ্কি পামে ইগলো না মুথে লাপুসনা উসু আফান রাব লংলো পুলোতে নেলি তুম তা নেসু কবি পুকে চে মাথা থেলো নাংলি মাথা পে মেটু কুপিনে সুমক্রুং পুলোতে সাহাব আফান তামে নেলি ফান তামে নাংথান ইগন বাসা বাংকে আনিং আপ হেরলো কুপি আলাম সি পৃথে কা বং লং আলাম কেলি রকলো পৃথে কা বং লং পু কে ক্রয় দুম লোমা লাসো আলং কাম দল হ বাসা হেম নাং কেলিকে আপিসু কা দিঙে বাঙাবি রিট পে নাং লেলে লাং পিনি তেং আইলো মালা পোয়ান কাপে দেয়ার নাঙ্গি কুপিনে সোন বাক সিক জিত আলাম দু পুলুতে কাই তালাপু হেলু লাপু এসুকে লু লাং নো পোর হে দেট নন কি বীর পো আপিসু বাংকে রিট বাপ কি ফু বাং সি কামগে

0: কাৰ্বি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: লাপনাপৰ নাং লিতুম গুৱাহাটী পেনকা পাচাতাক কাৰ্বি এজাই মেক আৰ্জলং ইকটাংলো লাকি আকাশবাণী ডিফু।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: লাকি আকাশবাণী ডিফু আদুন্থু রং রোবাজার মেক আং দেঙ লংপেন মিলেটস মাতি জাং মিলেন কাতিকিয়া পুঠাক মন্দর টেরন লাপেন হুদ বাং ফু জোনিস রং ফারা তুমাং বং চিহু চিপুত আর জুয়েক সেনা
2: লাকে অল ইন্ডিয়া রেডিও।

0: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, ত্ৰিশ দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চি এম এছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
1: আৰ বি আই কয়
2: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডচমেন।
3: ডাঙৰ বোৱাৰী, এইডাল তোমাৰ নামত,
4: ইমানো কিয় খৰধৰ কৰিব লাগে?
3: আৰে আৰু ন ছোৱালী, এইডাল তোমাৰ নামত আৰু এইযোৰ মোৰ মাইনাৰ নামত।
5: কিন্তু আইতা,
3: হা,
5: আপোনাৰ নামত
6: সকলোবোৰ, মই বেংক, লকাৰ, ফিক্সড ডিপজিট সকলোতে এওঁকেইটো নমিনি বনাইছো। কাইলৈ যেতিয়া মই নাথাকিম, তেতিয়া পইচা পাবলৈ এওঁলৈ সহজ হ'ব।
3: এনে কথা ক'ব নাপায় কি যে।
1: আৰ বি আই কয়
7: জানি লওক, সতৰ্ক হৈ ৰওক।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী পাঁচ বছৰৰ বাবে কৃষি বিভাগৰ সুসংগত ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ চৰাইদেউৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনৰ প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ আনুষ্ঠানিক ঘোষণা বামুনী মৈদানৰ ৰেল কলনীত ৰেল আৰক্ষীৰ উচ্ছেদ অভিযান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতৰ শক্তিশালী স্থিতি বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে। ৰাজ্যখনত মাখানা খেতি আৰম্ভ কৰাৰ লগতে এই খেতি বিশেষভাৱে জনপ্ৰিয় কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। বিগত বছৰসমূহত ৰাজ্য চৰকাৰে কৃষি খণ্ডত আৰোপ কৰা গুৰুত্বৰ ফলত কৃষিৰ লগতে সংলগ্ন খণ্ডসমূহত বিকাশ সাধন হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশ লৈ তেওঁ এই কথা প্ৰকাশ কৰে।
1: ধানটো কৰিব লাগিব, ধান

0: এটা ছিজন ধানটো কৰিমেই, কিন্তু পাছৰ ছিজনৰ মাটিখিনি আমি কিয় পেলাই ৰাখিম? এটা ছিজন ঠিক আছে, ধান কৰিলোঁ, ধানটো খাবই লাগিব, ধানটো কৰিলোঁ, তাতে 20,000 টকা লাভ কৰিলোঁ, কিন্তু পাছৰ আমি 6 মাহ কিয় পেলাই ৰাখিলোঁ? কিয় আমি ডাবল ক্ৰপিং কৰিব নোৱাৰোঁ? কিয় ট্ৰিপল ক্ৰপিং কৰিব নোৱাৰোঁ? কিয় 4টা খেতি কৰিব নোৱাৰোঁ? তাৰ কাৰণে আমি আজি ইয়াতে অলপ অলপ আলোচনা কৰিম যে কি খেতি কৰিলে, কি ধানৰ বীজ লগালে আমি উৎপাদন বঢ়াব পাৰিম, তাৰ কাৰণে আমি গাইডলাইন বনাব লাগিব, তাৰ কাৰণে আমি ৰোডমেপ বনাব লাগিব। ধান চপোৱাৰ পাছত ৰবি খেতি কৰিলে কিমান লাভ হয় তাৰ বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। তাৰ পাছত আমি কি কৰিব লাগিব, আমি অসমক হৰ্টিকালচাৰ হাব বনাব পাৰোঁ নেকি, তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব।
1: কৰ্মশালাত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কমেও 250 গৰাকী প্ৰগতিশীল কৃষকৰ সৈতে মন্ত্ৰী হাজৰিকাই কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতে। মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ পৰৱৰ্তী 5 বছৰৰ বাবে সুসংহত ৰূপৰেখা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰগতিশীল কৃষকসকলৰ মতামতক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰে। প্ৰতি 3 মাহৰ মূৰে মূৰে কৃষকসকলৰ সৈতে এনেদৰে মত বিনিময় কৰা হ'ব আৰু তেওঁলোকৰ পৰা লাভ কৰা পৰামৰ্শৰ ভিত্তিত কৃষি বিভাগৰ ভৱিষ্যতৰ কাৰ্যপন্থা অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। বৰ্তমান অসমৰ মুঠ কৃষিভূমিৰ প্ৰায় 21% জলসিঞ্চনৰ আওতাত আছে বুলি উল্লেখ কৰি অহা 5 বছৰত বিভিন্ন প্ৰকল্পৰ জৰিয়তে জলসিঞ্চনৰ পৰিসৰ অতিৰিক্তভাৱে 20% বৃদ্ধি কৰাৰ লক্ষ্যৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চৰাইদেউ জিলা আয়ুক্তই সংবাদমেলযোগে প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আঁচনিৰ অধীনত প্ৰথমতে 3টা মূল বিষয়ক কেন্দ্ৰ কৰি জিলাখনত বানত হেৰুওৱা বা ক্ষতিগ্ৰস্ত হোৱা ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰসমূহ পুনৰ প্ৰদান কৰা হ'ব। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ প্ৰত্যাৱৰ্তন কৰাটো সুনিশ্চিত কৰিবলৈ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি মূল্যায়ন কৰাৰ লগতে শিক্ষাৰ্থীসকলক নতুন পাঠ্যপুথি, বিদ্যালয়ৰ পোছাক আৰু মধ্যাহ্ন ভোজনৰ তদাৰক কৰা হ'ব। এই সন্দৰ্ভত জিলা আয়ুক্ত নেহা যাদৱে এইদৰে কয়।
2: ইয়াত 3টা মেইন স্তম্ভ আছে। ফাৰ্ষ্ট আছে আমাৰ যিখিনি ডুপ্লিকেট ৰাচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট যিখিনি দিব লাগে, এইটো 1 ছেপ্টেম্বৰ ফালৰ পৰা 30 ছেপ্টেম্বৰ তক হ'ব। ৰাচন কাৰ্ড কাৰণে আপুনি FP শ্বপত যাব লাগিব, আধাৰ কাৰ্ড কাৰণে আপুনি GP অফিচ যাব লাগিব আৰু বাৰ্থ চাৰ্টিফিকেট কাৰণে আমাৰ যিখিনি স্কুলত আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট বনি আছে এইটো স্কুল ধৰণে এইটো বনিব। ছেকেণ্ড আমাৰ কাৰ্যসূচী আছে আমাৰ যিখিনি স্কুলত ইনস্পেকশ্যন কাৰণে আমি সকলো আমাৰ অফিচাৰ্ছক লগাইছোঁ, স্কুলত ইউনিফৰ্ম, টেক্সট বুক, মিড ডে মিল আৰু তাৰপিছত যিখিনি কনষ্ট্ৰাকশ্যন অফ দি ৰিপেয়াৰ দি ডেমেজ পাৰ্ট যিখিনি দেখিব লাগে আমাৰ অফিচিয়েলছ আমি দিছোঁ, এইটো 25 অগষ্ট ফালৰ পৰা ষ্টাৰ্ট হ'ব। থাৰ্ডলি আমি যিখিনি লৈছোঁ ইট ইজ স্কিলিং আৰু কেৰিয়াৰ বিল্ডিং, কণ্টিনিউছ প্ৰচেছ হ'ব।
1: ইয়াৰ উপৰি চৰাইদেউ মৈদাম আৰু ঐতিহাসিক স্থানসমূহত যুৱক যুৱতীসকলক পৰ্যটক গাইড, আতিথ্য আৰু ঐতিহ্য সম্পৰ্কীয় দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ'ব। অগ্নিবীৰ, আৰক্ষী আৰু সেনাবাহিনীত ভৰ্তিৰ বাবে লিখিত পৰীক্ষাৰ লগতে 4-চকীয়া, 2-চকীয়া বাহনৰ চালকৰ প্ৰশিক্ষণো প্ৰদান কৰা হ'ব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
3: গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত ৰেল আৰক্ষীয়ে আজি বামুণী মৈদামৰ ৰেল কলনীত উচ্ছেদ অভিযান চলাই 60টা পৰিয়ালক উচ্ছেদ কৰে। এই পৰিয়ালকেইটাই দীৰ্ঘদিন ধৰি ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল। ৰেল বিভাগে চলোৱা এই উচ্ছেদ অভিযানক লৈ একাংশ লোক আৰু অভিযানকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে বুলডোজাৰৰ সন্মুখত থিয় হৈ ৰেল বিভাগৰ উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে, কিন্তু আৰক্ষীৰ সহযোগত বিভাগে বুলডোজাৰ ব্যৱহাৰ কৰি অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহসমূহ ভাঙি পেলায়। উল্লেখযোগ্য যে ৰেল বিভাগৰ ভূমতি অবৈধভাৱে বসবাস কৰা লোকসকলক 21 আগষ্টৰ ভিতৰত স্থান এৰিবলৈ ৰেল বিভাগে জাননী জাৰি কৰিছিল, কিন্তু এনে জাননীৰ পাছতো ৰেল বিভাগৰ ভূমিৰ পৰা লোকসকল আঁতৰি নোযোৱাত আজি উচ্ছেদ অভিযান চলোৱা হয়। গুৱাহাটী মহানগৰত আজি বিয়লি ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। যোৰাবাদ, চানমাৰী, গুৱাহাটী ক্লাব, হাতীগাঁও, ভেটাপাৰা, আমবাৰী, লালমাটি, বেহাৰবাৰী, গেমভিলে, সোণাপুৰকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ফলস্বৰূপে মহানগৰত যানজঁটৰ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগৰ কালি সামৰণি পৰে। টি20 ক্ৰিকেট প্ৰতিযোগিতাখনে অসমৰ উদীয়মান ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বুলি BCCIৰ সচিব দেৱজিত লন হৈকে জানিবলৈ দিয়ে। অহা বছৰ হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ নিলামত অসমৰ প্ৰিমিয়াৰ লীগত প্ৰশংসনীয় প্ৰদৰ্শনেৰে ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰিবলৈ সমৰ্থ

0: হোৱা কেইবাগৰাকীও খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে উল্লেখ কৰে।
1: অসমত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আসাম প্ৰিমিয়াৰ লীগ পাতিলে আৰু মই তাৰ কাৰণে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই কাৰ্যসূচীটো কৰাৰ লগে লগে আমাৰ অসমত যিখিনি উঠি অহা খেলুৱৈ আছিলে সেই খেলুৱৈসকলে তেওঁলোকৰ যি ক্ৰীড়া নিপুণতা বা তেওঁলোকৰ যি টেলেণ্ট বা স্কিল আছে সেইটো প্ৰদৰ্শন কৰাৰ এখন ভাল প্লেটফৰ্ম পালে। আৰু যিহেতু আসাম প্ৰিমিয়াৰ লীগটো খুব ভাল টেলিভিশ্যন চেনেলত দেখুৱাই আছিলে, হটষ্টাৰত ষ্ট্ৰীমিং হৈ আছিলে, লাইভ ষ্ট্ৰীমিং, তাৰ ফলত আই পি এলৰ যিবোৰ ফ্ৰেঞ্চাইজি দল তেওঁলোকে সুবিধা পায় তেওঁলোকৰ স্পটাৰসকলে প্ৰত্যেকখন খেল সূক্ষ্মৰূপে তেওঁলোকে নিৰীক্ষণ কৰাৰ বাবে।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটী মহানগৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুগৰাকী চিকিৎসক ডাঃ প্ৰণৱ বৰুৱা আৰু ডাঃ দীপজ্যোতি পায়েঙে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আদালতত সাক্ষ্য প্ৰদান কৰে। উল্লেখযোগ্য যে বিভিন্ন সময়ত জীৱিত কালত জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলক শেহতীয়াকৈ গোচৰ সংক্ৰান্তত সাক্ষ্য দিবলৈ আদালতলৈ মতা হৈছে। সেই অনুসৰি আজি চিকিৎসক দুগৰাকীয়ে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰে। শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঢেকিয়াজুলিত বন অধিকাৰ আইন 2006ৰ অধীনত বিভিন্ন আঁচনি আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকে। ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানৰ সভাকক্ষত আয়োজিত এই বৈঠকত ঢেকিয়াজুলি সমজিলা আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অধীনত কাৰ্যৰত বন অধিকাৰ সমিতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৰপেটা আৰক্ষীয়ে কলগাছিয়া আৰু বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অভিযান চলাই চাইবাৰ অপৰাধত জড়িত 8গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। বৰপেটাৰ অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জনোৱা মতে গ্ৰেপ্তাৰ হোৱা 8জন লোক কেইবাটাও কোম্পানীৰ চিম কাৰ্ড প্ৰস্তুতৰ লগত জড়িত আছিল। লোককেইজনে এজন ব্যক্তিৰ নামতে 20ৰ পৰা 30খন চিম কাৰ্ড প্ৰস্তুত কৰিছিল। এই চিম কাৰ্ডসমূহ চাইবাৰ অপৰাধজনিত কাৰ্যত ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে লোককেইজনৰ পৰা 835খন সক্ৰিয় হৈ নথকা আৰু 10খন সক্ৰিয় চিম কাৰ্ড জব্দ কৰে। তদুপৰি ভুৱা চিম কাৰ্ড প্ৰস্তুতৰ বাবে ব্যৱহাৰ হোৱা বেংকৰ 40খন নথি আৰু কেইবাখনো ATM কাৰ্ড জব্দ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে ভুৱা চিম কাৰ্ডবোৰ 12-13 বছৰীয়া কিশোৰ কিশোৰীৰ নামতো প্ৰস্তুত কৰা হৈছে। বানপীড়িত শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণৰ বাবে কাইলৈ পাব্লিছাৰ্ছ এণ্ড বুক চেলাৰ্ছ গিল্ড নৰ্থ ইষ্টৰ এটা দল শিৱসাগৰলৈ ৰাওনা হ'ব। ৰাইজৰ দান বৰঙণিৰে সংগৃহীত শিক্ষা সামগ্ৰীসমূহৰ যথোচিত বিতৰণৰ উদ্দেশ্যে পৰামৰ্শ গ্ৰহণৰ বাবে আজি বিয়লি 3 বজাত এখন সভা অনুষ্ঠিত হয়। মহানগৰীৰ কলেজ হোষ্টেল ৰোডৰ কুবেৰ বুক ষ্টলৰ সন্মুখত অনুষ্ঠিত হোৱা সভাখনত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সাহায্য যাত্ৰা মুকলি কৰি কয় যে বানে উজনি অসমক বহুত ক্ষতি কৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত ক্ষতিসাধন হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউৰ প্ৰায় 5,000 শিক্ষাৰ্থীৰ মাজত স্কুল বেগ, ছাতি, চেণ্ডেল, বহী, কিতাপ তথা বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাসমূহৰ পৰিয়ালসকলক ক্ষতিপূৰণ দিয়া আৰু অন্যান্য দাবীৰ সমৰ্থনত CPI দলে আজি শিৱসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে দলটোৱে বানৰ প্ৰকৃত কাৰণ চিনাক্ত কৰি ইয়াৰ স্থায়ী সমাধান তথা বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী জনায়। ইয়াৰ উপৰি দলটোৱে দিখৌ নদীত অবৈধ শিল খনন আৰু মুক্ত কয়লা খনন বন্ধ তথা ইয়াৰ সৈতে জড়িতসকলক দৃষ্টান্তমূলক শাস্তিৰ লগতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 50 লাখ টকা তথা বানত ক্ষতিগ্ৰস্ত পৰিয়ালক ন্যূনতম 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান আদিকে ধৰি মুঠ 13টা দাবী উত্থাপন কৰে। পাছত দলটোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জিলা আয়ুক্তৰ জৰিয়তে এই দাবীৰ সমৰ্থনত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। অসম আৰক্ষীৰ কেন্দ্ৰীয় আৰু পাৰ্বত্য সংমণ্ডলৰ উপ আৰক্ষী মহাপৰিদৰ্শক ৰাজেন সিং আজি পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত হৈ জিলা আৰক্ষীৰ বিভিন্ন বিষয়ৰ সৈতে বাৰ্তালাপ কৰে। পাৰ্বত্য জিলাখন ভ্ৰমণ কৰি জিলাখনৰ অপৰাধজনিত গোচৰসমূহৰ বিৰুদ্ধে তেওঁ আৰক্ষী বিষয়াসকলক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। গোচৰৰ তদন্তৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰ্যালোচনা কৰাৰ লগতে নিখুঁতভাৱে প্ৰাৰম্ভিক অনুসন্ধান চলোৱা, EOD গোচৰসমূহ নিয়ন্ত্ৰণ কৰা আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে উন্নতমানৰ পদ্ধতিসমূহ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল প্ৰক্ৰিয়া বৰ্তমান যোৰহাট জিলাত পূৰ্ণ তৎপৰতাৰে চলি আছে। এই কাৰ্যসূচীত সকলো গণনাকাৰী আৰু পৰ্যবেক্ষকসকল সক্ৰিয়ভাৱে নিয়োজিত হৈ পৰিছে। বিভিন্ন প্ৰত্যাহ্বান আৰু দুৰ্গম পথ অতিক্ৰম কৰিও গণনাকাৰী আৰু পৰ্যবেক্ষকসকল প্ৰতিটো অঞ্চলত উপস্থিত হৈ লোকপিয়লৰ দায়িত্ব পালন কৰিছে বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। 19 বছৰ অনুৰ্ধ জয়কান্ত

বৰুৱা সোঁৱৰণি আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ ষষ্ঠখন খেলত হোজাই জিলা ক্ৰীড়া সন্থাই 5 উইকেটত পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাক পৰাস্ত কৰে। প্ৰথমে বেট ধৰি পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাই 20 অভাৰ 5টা বলত 45 ৰাণ কৰাৰ বিপৰীতে হোজাই জিলা ক্ৰীড়া সন্থাই 9 অভাৰ 3টা বলত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। এই জয়েৰে হোজাই জিলা ক্ৰীড়া সন্থাই মধ্য অসম মণ্ডলৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত মৰিগাঁও জিলা সন্থাৰ সহযোগত আৰু ক্ৰিকেট উপ সমিতিৰ ব্যৱস্থাপনাত মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আজিৰ খেল অনুষ্ঠিত হৈছে। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। কালি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে আজি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথ ফাৰ্ণাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে দিনান্তত 2টা উইকেট হেৰুৱাই 8 ৰাণ সংগ্ৰহ কৰে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাল্যবিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ আজি মানকাছাৰৰ কানাইমাৰাত আছুৰ উদ্যোগত এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। কানাইমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা এই শোভাযাত্ৰাত হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী 5 বছৰৰ বাবে কৃষি বিভাগৰ সুসংহত ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ। চৰাইদেউৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনৰ প্ৰত্যাৱৰ্তন, ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ আনুষ্ঠানিক ঘোষণা। বামুনি মৈদামৰ ৰেল কলনীত ৰেল আৰক্ষীৰ উচ্ছেদ অভিযান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতৰ শক্তিশালী স্থিতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।